0: ताल गबो यु तर्जोला गबो यु
1: तर्जोला गबो यु बे मजे ही
2: तर्जोला गबो यु सोजो
3: खिरी तजु सरवे केटा जे थी से चांग मेउ जुरो चांग शी ताबो नी नंग मि तबु जे दोंग छि
0: यो को जो शो लां थाम बो जेले सी शो चेमा पुले सी शो
3: मेउ जु चार जिन तजु नी सादान तो ठीबे लुजु की निंगा छि
0: ཁྱི
3: ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི